ফি বছৰ বৈশাখ উজ্জ্বল পক্ষৰ তৃতীয়া তিথিন থাল উঠাই আছে আৰু মাতা পাৰ্বতী আৰু মহাদেৱকৰ বাপ মা ৰূপে বচা এখন ভাগ্যশালী দম্পতী। ইটা শীতল ষষ্ঠী যাত্ৰাৰ পহিলা উৎসৱ হয়। পহিলা পিতা মাতা বচা চলাও তাৰ পড়াৰ সিয়ান সুজন মানে যুৱক মানে যাত্ৰা লাগি চান্দা ঠোল কৰবাৰ নো কেনতা সুৰখুৰ্তি যাত্ৰাটাকে চাৰি পাৰবে সেইৰ বাবে আলোচনা কৰচন। শীতল ষষ্ঠী যাত্ৰাৰ সবনু সুন্দৰ অধ্যায় হেউছে বিয়াঘৰটা আৰু তাৰ বিশেষতা হেউছে মহাপুৰুষে নিজৰ পুঁজি হিচাপে পাই থকা পৰিবাৰকৰ ৰীতি ৰিক্মা অনুসাৰে বিয়াঘৰ হেছে। ইয়াতে শুনুন সগন্ধ সিনেমাৰ গীতটা। গাইছন অনুৰাধা পডৱালৰ সাথী, গীতটাকে লিখিছন সমীৰ, সুৰেশ অজিছন, আনন্দ মিলেন্দ।

এই গল্পৰ আমি এই শিক্ষা পাইলে যে শ্ৰোতাবন্ধু সেই সময়ৰে ভুল বুলি কওঁতা বা অনুমেয় হোৱা পৰিস্থিতি যে গোটেই পৰিণামৰ ভিন্ন ৰূপ এণু আমি পৰিণামক দেখি ঘবৰিবা নাই ধৈৰ্য ধৰিলে পৰা সাত সিন্ধু পাৰ হুই এই তো সংসাৰৰে চলিবাৰ গোটেই সুন্দৰ মন্ত্ৰ এই সুবিচাৰ সৈতে কাৰ্যক্ৰমৰ শেষ গীত শুনন্তু সড়ক কথা চিত্ৰৰ এই গীতটি কণ্ঠদান কৰিছে অনুৰাধা পডোৱাল এবং অভিজিৎ গীত ৰচনা সুৰেন্দ্ৰ সাথী সংগীত নদীম শ্ৰৱণ।